마르 군데 아당가 걸었거든 아당가 걸고 땅나 딱가 셰리게 제나 촌을 다 타제 오미 망톤레 또 걸셰즈나 촌 근데 아당가 마르 아당가 길트 아당가 카니르 타제 오미 망톤데 아당가 깨게 아당가 카니르 아당가 마르 팀나타 셰즈노 와단디 민지샤 군 와단디 지코르 야 Anayi tang tsikta tita ka nangsi kantang kangla njigpa nuk su Anayi tep tang chiwi mang tsik ji thar jir ji mang tun di Mang siwi mang shinga gu ka Tun siwi sha tsik ka li tsika gu gu ka Kanyi ka ri ka chepar gu njukku na Uma li kiwiri sha u di Anyiwa jiwiri sha pa la Anayi nangsi kang shing njigpa sha pa tang ཁྱི་ཅན་ནང་སེ་གང་ཞིག་འཇིག་པ་ཤེ་པ་ཨོ་སེ་ཅིན་ཇུ་ཡོ་དམ་དུན་དེ་ཏ་ཆུ་སོང་གི་ན་སེན་ཅི་ཡེ་ཁ་སེ་མ་ཤེ་པེ་ན་ཡི་དུང་ངོ་ཏ་ཇོ་པ་ཏ་ཅིན་ཇུ་ཡོ་དམ་དུན་གུ་ཚིན་ཅིན་ན་ཏ་ན་ཡི་དུང་ཁ་ཤེ་སོང་གོ་ནེ་དེ་ལ་ན་ཡི་ནང་སེ་གང་ཞིག་འཇིག་པ་ན་གུ་ཁ་ཏ་ཅིག་ཅིན་ཇུ་དེ་ཅ་ཇ་གང་རན་ན་གང་རན་ཏེ་རམོ་
nam te titak ten ga chingyu yo tem a me chang kan yin zhong de ya zhong te te de chi ga de song de na ya zhong te de leg je ge ke li anai tong yin me te anai te shi che chingyu yu ke se te yo song de anai te shi che chingyu yu ke se te yo song na chuo nan yue re tong ma re ge che pen je te ne de wo zhi ge la anai tong tong shi che yu ke se te yo ne ma re Mangu chui donor. Kita kita shinju yotam li yotong cho, metong cho no, wala mepata, yajong la yopa, tingaria. Tinata manchang nila nai tongu yin the jiria. Tija nai tongu ti tarong chili yin the na, a nyawata, sambata, zawata, angawata, tikata, dambala so kwaga, jiksi ni yin, jiksaga yil yin. Jiri chokhtu yin zi, yari chokhtu yin zi, jiri chayari chokhtu yin zi, gandari nai tungu zi, nai nyiwa tang, samba tang, zhawa tang, nga tang, chikha tang, dhamba, dhata jari, dhata ka nai jari saga yil yin zi, jiri. Ti shepa yodhi, shepa yodhi na, shawa shepa, sheli zi, di sheli de la, nāyī sāmbāh tē gūnā rā, nāyī sāmbāh tē gūnā rā. Tīzhīn chēshē dī kēnzhā, zhīwā rā, chēshē dī zhīwā rā, tēnshē dī nāyī dāmbā rā, līshā dī nāyī nīwā rā, alāngshā dī nāyī ngāwā rā, zhīpār shā shīwī nāyī tīkhā rā, dāchūtā chē, tēn, Li, Lang, Zhe, Dachu, Nai, Saga, Zhi, Yin, Ti, Ma, Tse, Ngun, Tse, Li, Meng, Ngun, Na, Meng, Ngun, Na, Meng, Tuma, Na, Iwe, Ni, Wa, Li, Chil, Na, Iwe, Di, Mbo, Iwa, Mbo, Iwa, Mbo, Iwi, Ma, Zhe, Chil, Chi, Kai, Ma, I, Wa, I, Gu, Nu, Wo, Anayi japa wopi dha, anayi japa wopi dha ti. La, ngun te iwa rguna, ngun na rguna tsuka nguna, ngun kuna mara, ngun na rata, ngun kuna mara, warta yang jana cho, njigta yang jana cho. Tila anayi nansi kantang kanshin jirpa na maa darsta tawa de tadani kutsunga huijun joku ka. Maa darsta tawa jisa. Kanshu tawa shilanju pida de, kanshu tawa shilanju pida de, kanda da shidra yin de, shidra ga nanga shi tukta ngin zimbi shidra ta, shi tukta ngin zimbar shi shilanju pida shidra, ni kito na ju go de. Shilanju pida, kanda so yona, ma nga ma la nai tong jirpa yo chung, wo ke la de ne,
다 데타지나 츠킨드가 외초라다지나 우도 럭제가 쿄크시히 더더다 온뜨시 번즈시 회자시리 슈다타가 다더 조구게 슈다타위 다더 제타나 티 티타가 슈다카이면 미시그라 슈다타위 세시자 다시 제타나 타크아나이 동우고 럭고가 오도 간쟁가 달라티 매크드 그요니 매니 니가요까 ten dang de ai de ge ku ngo zo ga na lo mai de ta zo ngo zo de ge she ke mo che na ho ge ta ji de ba shen kan ji de ni ya do ji de ni do ba kan yu ki ge che che yu de la so kha ma chen ge je ji ga so na ནའི་ ཉོ་མ་ནོ་ ཁོ་ཏ་ལ་ལ་ ནའི་ སམ་པ་ལ་མ་ལ་ལ་ ནའི་ ཞོ་ལ་ཁ་པ་ཏ་མན་ཇུ་ཝ་ ང་ལ་མན་ཇུ་ཝ་ ཏ་ཁ་ལ་མན་ཇུ་ཝ་ དམ་པ་ལ་མན་ཇུ་ཝ་ ད་རང་ཅོ་ནའི་ ཡེན་གུ་ཝ་ ནའི་ ཏོང་ན་མ་སོང་འཇོག་ཅེ་མེ་ཀ མ་ཁང་དན་ནའི་ ཏོང་ན་འཇུ་གུ་ཅེ་རན་དོ་ཀ ནེ་དོ་དན་ནའི་ ཏོང་ན་འཇུ་གུ་ཅེ་རན་དོ་ཀ ཏ་ཏ་ལ་གོ་དོ་ཏང་ཁང་ཏང་ ཁང་ཏང་ ཁང་ཏང་ ta chido ke yutan ta chido jere dege thodi uzu wo ke ke shwa ta ma nyung ga de jamon da wo ke ke shwa nyung ga jam ba ge yu thona ma na thong ga ha ha che po te yo ko me ni de yo ko ma tha u ka ra o chi ha de yo ko me ke ke yo ku ka tang tang tang ku na do ko me ke jin na a ren ga jin na do ko me ke ta a te jo na chi ra la kha chang de la cha chang de no ta ti de ta yo ge me ka de yu shi kan shi ta shi ge ti kha ta yo ge me ka ti de ti ta yo gu ge ye ma ri ye ji na ja la ge ge ka la ti ta yo gu ka wa la ti ta yo ge me ka yo na ra nei tong re ti sa na zong a tong ku ga ta ba shi zi da nei tong re na ba shi kan shi mu kan ta chi de ye de ya ཁཁང་ཏེ ཡིན་ཅེ་ནེ སེ་ཤེ་ཅེ་དར་ སེ་ཤེ་ཅེ་དར་ ཁེཏ དོན་དེན་ཅེ་ ཁེཏ ཁཁང་ཏེ དོན་དེན་ཅེ ཁེ ཆུ་དེ་ཁ དོན་དེན་ཅེ ཁེ རན་ རང་ག ཕུང་ ཨ ཚེ དོང་ གུ་ ཁ ཕུང་ ཨ ཚེ ཨ མང་ཉུང་ ཁ ཚེ ཨ ཆེཆུང་ ཁ ཚེ དེ ཁང ཁང ཟན་ ཨུ ཆེ ད་ ཨུ ལུ ཨིན་ ན གན་ ཁང་ རེ་ མ ཇོག་ པ ཆུང་ལ་ ད་ kuri tawa, nga kuri chondok kanshi shina to tte mazakpa tte arana yeri mashika, tte mashika tajina tte tte, tte kanani tundan je tte ingu ga tundan madambi tte mare tte tawa yer tang maje ke chepar wala maya tsuku kya ma nga ma la nai tong jikpa yin cha woke la tong wu chun shi cha ra me pa shi chi wi adrasi kong shi gha tawa am yang na adrasi nyi kong shi gha tawa tong yang ma ti thar cho wa shi tawa gu ka diga tawa tang dhanu tang dha diga shin ju dhanu shin ju yo tang dhanu keng tong shi sung gu ka tong sung gu ka di na wala kong dha so yo na ma nga ma la na yi tong ji kha yin chong wo ke la kang da zhi rong ma zhi rong da si xi wa te na yi tong wu che jo zi no yang na da si nye de da si ku na zi no yang ma ti ter chu wa xe ta wu xe pi da zho yo na de na yi sen ba ji pi da si chu wa xe ta wu de ᱛᱮ ᱪᱷᱟᱥᱚᱝ ᱫᱮ ᱱᱟ ᱟᱫᱨᱥᱛ ᱜᱩᱨᱩᱱ ᱫᱤ ᱥᱟᱣᱟ ᱥᱤ ᱠᱩᱱᱚ ᱛᱚᱝᱜᱚᱱᱟ ᱟᱫᱨᱥᱛ ᱜᱮ ᱱᱤᱣᱟ ᱛᱚᱝᱜᱚᱱᱟ ᱟᱫᱨᱥᱛ ᱜᱮ ᱭᱚᱱᱫᱮ ᱛᱚᱝᱜᱚᱱᱟ ᱟᱫᱨᱥᱛ ᱜᱮ ᱥᱮᱞᱤ ᱛᱚᱝᱜᱚᱱᱟ ᱫᱚᱨ ᱫᱟᱱᱮ ᱟᱫᱨᱥᱛ ᱜᱮ ᱥᱮᱞᱤ ᱛᱚᱝᱜᱩᱠᱟ ᱪᱷᱟᱫᱩ ᱛᱚᱝᱜᱩᱠᱟ ᱥᱩᱛᱷᱩᱨᱮ ᱥᱮ ᱛᱚᱝᱜᱩᱠᱟ ᱟ ᱥᱩᱛᱷᱩᱨᱮ ᱥᱮ ᱛᱤᱱᱟ ᱥᱮᱞᱤ ᱛᱚᱝᱜᱚᱱᱟ ᱫᱤᱛᱟᱵᱮᱱᱟ ᱱᱟᱭᱮ ᱥᱟᱢᱵᱟ ᱥᱮᱯᱮ ᱨᱟᱡᱚᱨ ᱜᱚᱣᱟ ᱫᱮ ᱟᱫᱨᱥᱛᱤ ᱛᱚᱣᱨᱮ ᱥᱮ ᱫᱮ ᱟᱫᱨᱥᱛᱤ ᱛᱚᱣᱨᱮ ᱥᱮ ᱱᱟ ᱛᱟ ᱪᱷᱤᱨᱮ ᱢᱟᱢᱟ ᱨᱮ ᱱᱟᱭᱤ ᱨᱮ ᱱᱟᱭᱤ ᱱᱟᱜᱟ ᱱᱟᱭᱤ ᱥᱟᱢᱵᱟᱨᱮ ᱛᱤᱡᱮᱱ ᱛᱟ ᱡᱮᱛᱤ ᱢᱮᱣᱟ ᱛᱟᱵ ᱪᱷᱮᱛ ᱥᱮ ᱯᱮᱰᱟ ᱭᱚᱱᱟ ᱫᱮ ᱱᱟᱭᱤ ᱡᱚᱣᱟ ᱡᱤᱯᱮ ᱫᱨᱥᱛᱟᱞᱟ ᱢᱮᱣᱟ ᱛᱟᱵ ᱫᱮ ᱫᱨᱥᱛᱟᱞᱟ
미와 드네 구아 치켈레제 구아 토토쳤다 스즈 정라스 그치 정 니그리가 나이 저와 저그터나 나이 저와 저그노가 땅가 나이 저와 땅 제리 구아레 고가 테헬나다 쳐나 드스 톤토 소안데르노 티톤테레 Дэсти тонто суан дэзэн. Тима тоа, дэсэ ши чан гаше тоне, гагэ тоно томуд кукуалан тона, жива гэто маре. Чан ла гаазна жива гэто маре мо. Ша ла гаазна жива гэто маре мо. Ивэр дэна ян гэгзу нэрэ. Ша гаазна дэгэнэ ла гума ша ла гаазна дэгэнэ ла. Ti chepe ta, ta ta kamu yin kuwa ta, sha la ga, chak la, hru ta zi, uzu zhungu na na tamu yo, kuwa ta, hkama ga na na, hkawa ga na na, tamu yo, sha la ga wa, chak la ra wa, ta zi jo, sha ga zna, aga sha sha kurang re, sha la ga zna, aga sha na, sha ga tanga chute, chute, sha ga chi sha ma re, sha sha ga chi ma re, 가그 지시와 가그 연대인데 가그 니와래 디누고다 샤라가디 라다조제다토 아가일 샤이네타 아가샤 아가예 샤가 덩그 연대 아메 샤가 덩그 체치 강롱시 죽고네라 알라가즈네 티토토 알라가즈네 알라랭조가우노 티레 알라가나 알르 그는거 우도 튼저땅 ngkhta la sokha ge shisha ti la ga no ta yo na ti sha chopa la ga wa ti nga ta la la ga ta jira tika ta dasta la ga shiwi la ga ya dasta la mi shiwi la da ni ga ri shi ga na ba go chung a yin da yung go wa chu sa de ta ng shi ni ge song nu go wa ta ta ni ku a lang na Дэсти тунт хсуван дээз нүгэ цхэгтун ти гуа лэнгу лэнгу гэдэ. Шэтэнгу гэдэ вопа шэгэна ша саз жэмато, ша ла саз жэмаре. Кя тун жэмато, кя ла тун жэмаре. Ойчэ кя ла ру цэз жэда чхунэрэ. Гугэдэ тхла ру дгу кумо, ажа ла нянт дгу кумо. Ada khwa chi zhengge songnu gu qi nian bi di si chi na rada ka zha la nian ba ta zi qi zhi bi di si yik tuk ka xa sa wa ta zi zi zi yuk la zi qi nian bi di si rada ka zha la nian ba zha la zi la zha zi gu la te zha la nian zi na chi na na wang wang wang chi kunu te nian zi na ma re wang wang wang chi kunu nang ge xta tang zhi ni ga la nian gu ge zi na re xta tang zhi ti tuwa ta rung ngā kā nyā mi nyā ngā tā nī nyā tā nā tā nyā nshā khasam shak tā nā gā ngā kā tā rā nyā nshā shi gā a dhā gā nyā nshā shi gā tōng gā nyā nshā shi gā tā nyā nshā sambu tī rī dā chambu dā chima dā sanchā kā rā shi rā rā tā rōng dī khuī chōn dā gā tō nī wā dā chima dā nyā mbā hōng gā jok wā tā khuī chā gā nā mā ਉਦੋਂ ਸ਼ਕੁਲਾ ਦੇ ਖਾਲਾ ਸੁਦੇ ਜਨੋਂ ਦੇ ਖਾਸਾ ਦਾ ਖਾਲਾ ਸੁਦੇ ਜਗਾ ਤਾਂ ਮਿਚ ਕਰੇ ਤੇ ਥੋਟਾ ਨੰਗ ਚਵਾ ਨੰਗ ਚਵਾ ਤਮਾ ਚੋਂਤੂ ਨੰਗ ਤੇ ਚਵਾ ਚੋਂਤੂ ਮਾਰੇ ਤੇ ਖਾਲਾ ਸੁਦੇ ਦੇ ਖਾ ਸਾਂਗਾ ਮਿਚ ਕਰ ਤੇ ਸਾਸ਼ਾ ਖਾਰ ਸੁਦੇ ਨਾ ਸੁਦੇ ਕੰਦਾਸ਼ਾ ਖਾ ਮਾਰੇ ਦਾਸ਼ਾ ਸੂਰੇ ਦੇਰੀਲ ਖਾਰੇ ਦੇਸ਼ਾ ਸੂਰੇ ਦੇਸ਼ੇ ਉਹਨੇ ਮਾਰੇ ਸ਼ੇਪਾ ਉਹਨੇ ਮਾਰੇ ਤੀਨਾਨਾ ਓ ਲੈ ਤੀਤੇ ਕਤਾ ਤੀਗ ਗੈਵਾਤ ਗਰਗੋਦ ਨੇ ਤਾ ਦਸਤਲਾ ਮੀਰ ਨਾ ਦਸਤੀ ਤੁੰਤ ਖਸੋਆਂ ਦੇ ਪਾਲਾ ਮੀਵਾਤ ਜਰ ਆ ਦਸਤ ਥੋਪੜੀ ਵਾਲਾ ਅਦਸਤ ਥੋਪੜੀ ਵਾਲਾ ਮੀਤ ਦੇ ਸਤਨਾ ਤੁਮਾਰੇ ਦੀਮੂਰ ਪਾ ਦਸਤ ਥੋਪੜ ਮੀਵਾਦੀ ਯੋ ਤੈ ਤਾ ten shi zhi zha su yu na nan yi dhamba lan ji pa dhasti la ten shi yu ten ka na ngun yi wa gu ga ka ngun yi wa me na nuri do ka ka ten ba yin gu nir ten ba yin gu nir kuwa na ra ta tak ta na ngay ten na zhik ten zhi kuwa na nga me na wa ra ta tak ta na ngay ten na zhik ten zhi
Lina rata tıktandın etten azıktandı. Lila nevi nambir hivanı va rata tıktandın etten azıktandı. Tite kıtan dönere va rata tıktandın etten azıktandı. Gunu ve cinsen tereyedir. Nal hahtın kukumu tıktandı çıdı.

ले ना यंग लाई लन से लाई का लाई गो ये गोंग न जो ना मा लन से लाई गोंग आर मुन गो ये डाग यंग से कंग से से लाई डग गो चो गो ये डाग यंग से रो गो से से लाई चर सी मा गो ये डाग यंग से क्यो से से लाई गोंग द नी singa koni si halangi kalai go ye lena yang lai lena si halangi kalai go ye de chen zu zhong a lena si halai de chi pu go ye da ge yang si da si si halai nang ha na zhe go ye da ge yang si ru si si ro ye kalai ཁྱི དང ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ ར སླ